0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয়, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61লৈ বৃদ্ধি, চৰাইদেউৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা আৰু শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ ৰোধ আৰু দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীৰ ঘোষণা, আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে, বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকৌ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমা কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত আমাক জনাইছে গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
1: গোলাঘাট আৰু বোকাখাট জলসম্পদ বিভাগৰ কণ্ট্ৰল ৰুমৰ বান বুলেটিন অনুসৰি যোৱা নিশা 12 বজালৈকে ধনশিৰি নদীত, নুমলীগড়ত গেলাবিল নদীৰ বাদুলিপাৰাত আৰু কাকদোঙা নদীৰ ডিফল্টিঙত বিপদসীমাৰ ওপৰেৰে নদীৰ পানী বৈ আছে। আনহাতে দয়াং নদীৰ জলপৃষ্ঠ জামুগুৰিত 96.49 মিটাৰ ৰেকৰ্ড কৰা হৈছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ থকাৰ তথ্য লাভ কৰিছো আৰু SDRF বাহিনীও সষ্টম হৈ থাকি নৈপৰীয়া ৰাইজক সজাগ কৰি ৰাখিছে আৰু প্ৰশাসনে এই বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে তথা নৈপৰীয়া ৰাইজ আছে ৰাইজক আতংকিত নহৈ সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। যিহেতু বৰ্তমানেও নিপকুৰ যি 4খনকৈ গেট খুলি ৰখা হৈছে আৰু ইয়াৰ ফলত যিকোনো সময়তে আচলতে নৈপৰীয়া ৰাইজৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা এই মুহূৰ্তলৈকেও আশংকা কৰি থকা হৈছে।
0: বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। চৰাইদেউ জিলাৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা সমষ্টিত 30% আৰু শিৱসাগৰৰ 20% লোকৰ সৈতে এতিয়া প্ৰশাসনে সম্পৰ্ক স্থাপন কৰিব পৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ

কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ তিনিটা ৰাজহ চক্ৰ 152খন গাঁৱৰ 1,33,159 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত 10 লোকৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 333খন গাঁৱৰ 5,30,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে NDRF আৰু SDRFৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লক্ষীমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে। পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য

0: 333খন গাঁৱৰ 5,30,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে NDRF আৰু SDRFৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লক্ষীমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে। পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বানৰ ক্ষয় ক্ষতি বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ প্ৰতিনিধি দল আজি অসমলৈ আহিব। দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিব। ডঃ শৰ্মাই নিজৰ সামৰ্থ্য অনুযায়ী মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে। বান প্ৰভাৱিতসকলক সহায় কৰিবলৈ ইচ্ছুক ব্যক্তিসকলৰ সুবিধাৰ্থে কালি সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ বেংক একাউণ্ট নম্বৰ আৰু কিউ আৰু কোড ৰাজহুৱা কৰি কয় যে যিসকলে ৰাজ্য চৰকাৰৰ জৰিয়তে দুৰ্গতজনলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেওঁলোকে সাহায্য পুঁজিলৈ নিজৰ সামৰ্থ্য অনুযায়ী অনুদান আগবঢ়াব পাৰে। তেওঁ লগতে কয় যে এই সংকটৰ সময়ত বান প্ৰভাৱিতসকলৰ বাবে চৰকাৰী, ব্যক্তিগত নাইবা সামূহিক সহায় অতিকে প্ৰয়োজন। সমমৰ্মিতা, সহযোগিতা আৰু ঐক্যৰ শক্তিৰে এই দুৰ্যোগ অতিক্ৰম কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
1: বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। বিভিন্ন NGO বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত। বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে।
0: কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাজ্য বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ইতিমধ্যে অসমৰ বান পৰিস্থিতি সম্পৰ্কে সুকীয়াকৈ আৰু বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক সকলো প্ৰকাৰৰ সহায় সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
2: এই বান পৰিস্থিতিৰ ফলত প্ৰায় 11খন জিলাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বিশেষভাৱে 7,42,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। খেতিপথাৰৰ পৰা আৰম্ভ কৰি গৰু ম'হ, বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। আৰু আটাইতকৈ বেদনাদায়ক কথা, এতিয়ালৈকে প্ৰায় 47জনতকৈ অধিক নিৰীহ লোক এই বানত মৃত্যুবৰণ কৰিছে। এই মৃত্যুবৰণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আৰু এতিয়াও বহু সন্ধানহীন হৈ আছে। মই এই সন্দৰ্ভত ৰাজ্য চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতেও বাৰ্তালাপ কৰিছো আৰু তেখেতৰ কাৰ্যালয় যি তথ্য মোলৈ প্ৰেৰণ কৰিছে গোটেই বান পৰিস্থিতিৰ সন্দৰ্ভত, সেই তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰা হয়।
0: ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি তেওঁ উল্লেখ কৰে। বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যত 2014 চনৰ পৰা যোৱা 16 জুলাইলৈ 13 বছৰত বান, ধুমুহা আৰু বজ্ৰপাতত মুঠ 1,567জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিধানসভাত এই কথা সদৰি কৰে। তেওঁ কয় যে দুৰ্যোগ সময়ত কোনো লোকৰ মৃত্যু হলে বিভাগৰ পৰা মৃতকৰ পৰিয়াললৈ 4,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আছে। চলিত বৰ্ষত এই আৰ্থিক সাহায্য পৰিমাণ 5,00,000লৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্য, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰাকৃতিক দুৰ্যোগৰ জৰুৰীকালীন সময়ত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ ধন আবণ্টন সন্দৰ্ভত মন্ত্ৰীগৰাকী

0: কয় যে 2021 2022 বিত্তীয় বৰ্ষৰ পৰা 2025 2026 বিত্তীয় বৰ্ষলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত অসমলৈ 3793.60 কোটি টকা আবণ্টন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন সম্পৰ্কীয় ভিডিঅ' বাৰ্তা সন্দৰ্ভত লাভ কৰা দিহা পৰামৰ্শৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকতৰ দৰে ঘটনা ৰোধ কৰাৰ লগতে দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব। খচৰা বিধেয়কখনত মন্ত্ৰীসভাই কালি অনুমোদন জনোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক বিশ্বাস তথা সহযোগ আধাৰিত আৰু এই সম্পৰ্ক আগলৈ অব্যাহত থাকিব। ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো স্বাস্থ্য উপকেন্দ্ৰত এগৰাকীকৈ MBBS চিকিৎসক নিয়োগ কৰাৰ কথা ঘোষণা কৰা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক বদৰুদ্দিন আজমলে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰামাঞ্চলৰ স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰয়োজনীয় চিকিৎসা কৰাব পৰাকৈ সকলো ধৰণৰ ঔষধ প্ৰদান কৰা হয় যাতে ৰোগীয়ে কোনো প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত নহয়। নলবাৰীত কালিৰে পৰা 47 সংখ্যক অসম আন্তঃজিলা এথলেটিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অগ্নিশিখা প্ৰজ্বলন কৰি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম এথলেটিক সংস্থাৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আদৰণি ভাষণ দিয়ে। অসম এথলেটিক সংস্থাৰ উদ্যোগত আৰু নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত কাইলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ 14ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই প্ৰতিযোগিতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: 47 সংখ্যক ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক চেম্পিয়নশ্বিপখন নলবাৰীত আৰম্ভ হ'ল। আজি অসমৰ মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিলে। আপোনালোক সকলোৱে দেখিছে যে মহামহিম ৰাজ্যপাল ডাঙৰীয়াই উদ্বোধনীৰ পিছতে ইয়াত এক উৎসৱমুখৰ পৰিৱেশ আৰম্ভ হৈছে। মই আশা ৰাখিছো যে আগন্তুক তিনিটা দিন অসমৰ সকলো অঞ্চলৰ পৰা অহা প্ৰায় 1,150 খেলুৱৈ খুব সুন্দৰভাৱে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।
0: ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূৰ্যবংশীৰ আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত 13 অভাৰ আৰু 2টা বলত অনায়াসে 126 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যৰ বান পৰিস্থিতিৰ বিভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে শিৱসাগৰ নাজিৰাত 80,000 বন্যাৰ্থৰ কাষলৈ এতিয়াও যাব পৰা নাই চৰকাৰ প্ৰশাসন শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে শিৱসাগৰ চৰাইদেউ যোৰহাটত জল প্ৰলয়ৰ মাজতে দুঃসংবাদ, নাগালেণ্ডৰ নিৰ্মীয়মান দিখু জলবিদ্যুৎ প্ৰকল্পই ধ্বংস কৰিব উজনি শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হোৱাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। নিপকুৱে প্ৰতি ছেকেণ্ডত 2,11,000 লিটাৰ পানী এৰি দিয়াৰ বাতৰি এটা আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। চলিত 2026-27 বিত্তীয় বৰ্ষৰ আৰম্ভণিতে চৰকাৰৰ হাতত ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি শিতানত প্ৰায় 1,600 কোটি টকা জমা আছে যদিও শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা অধিকাংশ লোকক প্ৰশাসনে সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে সোনম ৱাংচুকৰ 26 দিনীয়া অনশন ভংগৰ বাতৰিটো অপসৰণ নকৰে শিক্ষামন্ত্ৰী প্ৰধানক শিৰোনামেৰে প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয়। বানত প্ৰাণ হেৰুওৱা লোকৰ

সংখ্যা 160লৈ বৃদ্ধি। চৰাইদেউৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা আৰু শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলক কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। পুৱাৰ বাতৰি ইমানেই, খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: a class do iji.
1: Do.
0: Tangte nang li black belt long pinan ningkan ku anbak nang li Charlie do nang lo.
1: Ini la karate ki Charlie bangke alam epen bangke ningkan isi pentami nang li black belt bangke enun.
0: Ningkan
1: isi pentami enun. Stami nang li practice upor ampen nang li ku antek lo. Ningkan isi pen. Tema exam bangke acik lo jonwang hisap son sido. Apang si la bangke nang li la bangke a bear si a bell the ma white bell la bangke Charlie Cheng kan si long po lasso adun thu bangke yellow bell exam ilitun pipo yellow bell pen dette orange orange pen dette green green pen dette purple purple dette brown when brown ahut bangke a dando one done two done three done four done pudo la pando la pen sinke black bell black bell long bangta nangi a dana hisab do one done two done three dan pulasan hisab do
0: pulasan kalakhado
1: lasi a black belt ke en bangke nangli ningkan si ang bong kanta en sitami nangli nangni ki thek paka pensi ki en si ki mi ma mate nangli a belt ki en pensi ki mi ma la bangke nangli por si
0: ni thang lo lage
1: thang lo
0: oi lage pu dum belo tangte e me thang ko an ma ke theke theke
1: ta an ma ke theke theke theke kalang ma
0: jong si ne che pa thek oji pulo tangte la bangke pader chot ta cha
1: pader chot ta cha thema exam ge achik lo janwang a phisi
0: na pu son si pet pet pedudo
1: sitame non non bangge non asapso a ki prek mane exam pu sitame darek non ke guati ban si instructor tu mang wang alang di tumse bang si exam en en tame hola sur bangge instructor lo mili tumana ki thang alang li sri purno timu si alang li matsi bel exam tanang en bel exam policy bel exam sitame isi examination a date thik pohola swani si exam pipo ke nili tum han tame ili school on purikha ke toka san si inu di note pen nili tum han lai kata tame spiring tame na pachidan po ke la so dak pen si alangli result bunai po
0: la si angenali tum afan la ke green belt pu sita brown belt pu sita
1: na pipo a
0: promotion of pipo nangli tum labang su ka Charlie esek kopi pi nang litum claim nang lo karate ka charli lo nang thane ji ma
1: ni litum ge basic la lo first ki charli cheng bang ge basic exercise lo basic exercise ke nang sor lo athema muni da tum ge main main ge ariya ke ng mi flexibility bu de la chi pang bu gun eta ma jo plus si exercise bang ke mas la si basic exercise pen wang pong ke la hai basic punch basic kick bela stretching bang mote dorkar piglo
0: Right,
1: stretching right. Ampen la kitchen ibang chipar jang nang ko mati ni la si la hai har mu bang ke first and foremost look
0: lage kenang sodlo la
1: kenang sodlo amen la ke exercise lo la basic training bang ke la hodai ta la ke class jicha kuri lo tang ke la swar mu bang ke
0: atta
1: paning ang sam tam nang li claim nang po
0: la kenang sodlo
1: la kenang sodlo la exercise bang claim at the pc nang li hola professional hin bang nam thupo ki teng ki tu bu sida me la so pang I ok chipa gorom bu hisap son I ok
0: e bang chipa rang ka dokave oi nang ke kinang so la puson asike ki en bomohut kacharli bomohut ke chu ki jun si tame la ke chu ki chu bang la an chu nang ji la bang ke la an ju nang ji pu la puson alam tan doik mahan si sang ho
1: a la bang ge do he ki chu athema nang
0: ni
1: diet pu lo nang li ki chu mi mi pu lo tang te nang li ऑक्टमे नंग मे दुंदे दे कि चार्ली है खुतम लाजे कि चोमा कि चार्ली के चेरे नंग सोट देने का नंसन हॉर सिगरेट अबीरी लहाय बंगे एन इडियट सिक मी लसो के चार्ली लोंग बंगे अतेमा नंगली कि चो कि मी नंग पी के नंसन गा खेर तमे ला पेन थे सेरे लहाय बंग बंगे चो उने अम पेन ऑक तमे मिसेन मिसेन लसन से चो
0: नहीं लहाय
1: चुनाव पर वुटी ताला উপহয় ইয়াত বাঙা গুটি চন লাহাই চলো থাংতে ইলি অক ফান ইলি কি চার্লি হুট হলা কি লাক ইং ই কি বুল আসো পদাং আকো লাহাই পেন সে এনার্জি কি চি ফাবাং থু
0: লাহাই পেন ইলি তুম ফান জাকং হরাং
1: পিপো জাকং হরাং নাং পিথু পো
0: কারতে কা চার্লি পেন আকে নাং সট নাং লি মে থাং সিতা আল্লে কে চি লং কো পিগল
1: নিলি কে নাং সট ল কেরেটি কি চার্লি পেন বাং কে আথেমা ইনিয়ে ইপ্রান ইজুং জুং ফান সিতা মে লাসো কি চার্লি পেন सबसे राय कम दो

গুৱাহাটী মহাবাহু দনমাৰিয়া দুনথু পুঠত ইনত পেনা চেয়াং ডেং দাম থৈ গিলো নাং বাৰী ৰং ফাৰ পি পেন কিলো আলো নালাম থে আহুত লে নাং টাং লতে আৰু জিক চেনাং।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाएं। ज्यादा जानकारी के लिए 1-4-5-5-5 पर कॉल करें।
1: मन की बात है जन जन की, सभी की कुछ अपनी सी, अनकही विरासत की, उम्मीदें नए भारत की। तो सुनिए इस महीने 26 जुलाई सुबह 11 बजे मन की बात आकाशवाणी और दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबंधित प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
2: Don Marley Atum, non studio gripper, porpai, po, nang pling tang lo posi, jaimek and kung, akaprek, dam tolonang, lucky, wrong rup a jaimek, wrong rup a jaimek, ang ding a long pen, sai tiki bang, kurusar timung, la pen, hood bang pi, hun mili kropi atum ang bong, ginger cultivation mate, han so katiki potak, jihuchiput ardunin sinang. Totangte arjudunik senang alang litumpen cihut-ciput.
3: Aprang si, radio karjuke do ana rara pansitami nilihin pen kardom pajariglo. Kardom. Bini, cihut-cipura jai megalong nilitum kacupapon lagi inut. Hansu katiki vera bangpu. Ake hai, guru sar timunga pansi cupapon niglo. Alang like, kisan sang along state president lapen national executive member si dobom lancha takali northeast angkang pialong organic brand ambassador iglo lapen alangli surihini ra engkoi ra planning kan indian icon anong e kachepalong abang puiglo lasila son thak thak si along kaprek kaprek anong e sitame kachepalong don do olo lasi alangli phan pini akashwani dipo hin pen suri surya kardom pajeriglo kardom tangte ek Prangsi alam teleli tunjuk tanam iksi nang. Aprangsi nang lipanang kerja kang tung alam tebang kela puhen lo. Hanso katiki. Oila solam apa tak bang nangli. Bajun mida mikjima. Kosong si Hanso bang katiki nang jima. Pualam apa?
4: Hanso katiki bang ke lapulo. Ilitum malong. Ilitum karbiang long jilat long. Singhason puisi ala apardo. Singhason porbot puisi ilitum popolo. Lasua John hadi. Thetan lasi. Karbiang longang bong bosita me hanso ki ek mane hanso ke me nai a jon no lage lasi bang jenjar jon bosiki earl hedi northeast ke Arunachal ponoi Mizoram ponoi hanso production do pik sita ili tumalong amen karbiang long jinjar gi tek kelong tang hanso lasi pirthia dang nohok ta chini lasi lapen a demand lasi ke ong Jojor colang pono ili matro ili katikki jot kali ili tum la kecitki pen si jojor colang ta mane la ke ili tum pan nang nang pisai lasi pirthe ladak hansu ke chotum do pik hansu chupik sita karbiang long jinjar po sam bangke alang tum belek long hansu pen a tes long le la pen ili tum ladak la karbiang long jinjar bangke la medicinal la value ta do la pen a size ta me pik lasi lasuang bong pen setame ili tumang long bangke isi bangke la singhason range sa bangke la pulo 1360 about sea level pula hadi lasi lasu akang tu ye long bang isi atumon tumon lo kibala la avidar lo haladak sut lo hansu phan hadi hanso me o bangke la dak bangke la so tumon pen alang pen a joinesi la so hanso ili tumalong amen nang pache thang pilo na pen chojor cholang phanta awar sai mesen pen ili tum chojor long lo lasi lalo hanso ke ining bangke hanso ke ining bosita me a variety do variety bosita ili tum variety ke lang nang ni athe hanso variety ke in bang amen ki irthap chot ilitum bangke ilitum ko son si chi punai ma imena han su phan bangke ilitum kar biang long jinjar la hello ajar variety le dota adhe ilitum bangke hu ki ekdom pirthe ke plang penda ilitum bangke aluna lam da do han su ke plang pula si hala da bangke variety po lam ma se velo to rio de janeiro ta ho nadia ta ho kakai ta ho bordua ta ho morana da ta ho jorhat la hai am pen china ada Jorhat po sita me bang agriculture university do koksi bang Jorhat po ala so variety men cha to anta original ke ilitum bang ke hansu hansu po si ilitum bang ke mena adim po si ha hansu ke plang ben aluna lam do kok po si ilitum ke hansu ke lage hansu ke ilitum bang ke lage karbiang long hansu lo klasik karbiang long jinjar po lo lasi mo majok apans na me la so lam mang si ili pachini nei lapen ilitum hansu katiki pen bangke hodaita mane a red mane anama bangke itum up down do pusivoi phitsita me ilitum kosonoma lake market siki fix pinaka pot ilitum bangke sita ilitum hansu bangke ador kom hek ponoi su pusita me ilituma bangke akenang sai bangke ilitum chethek long lo ei lasua region bangsi sua hansu bangke kemi lasi ladak ilitum tikiji pulote ilitum ke february lom mars lom bangke ke pan bangke patang lap nang po ke pan patang lap a phiben bangke ilitum a chili ingdir nang po a chili ingdir nang po isi si 5 gram bak 5 gram 6 gram bak la son si ilitum a chili bonai nang po beng nang po he a hanso mukha lasi ilitum ineng lapen ইলিতুম লা 5 গ্রাম এদে তাফিকে মইলিতুম কে লং জি বাংকে ইসিসি লং বাংকে 100 গ্রাম পেন 15 গ্রাম আন মানে ইলিতুম লাসো চিলি বনাই মে পেন সেটা ইলিতুম মোলা এ পুলতে হেদি ইতুম পার বিঘাস লং ইলিতুম সারি কুইন্টেল এলো মহালা ডাক আকি কম নাই তা ইলিতুম কে 15 কুইন্টেল পেন কুইন্টেল ক্রিপ হো পেন কুইন্টেল ইন কয় রাহিনী আন লং অন লাসি হানসু কে এ বাংকে ইলিতুম লস লে লাপেন মাজকতা ইনাঙ্গি হাঙ্কো ইলিতুম কে হানসু কে এগে চেথানতেন আইদাং নে ইলিতুম কারবিয়াং লং কারবিয়া রাত ফান মাঙ্গে হু মেন্তু নে দিন বেন্তা ইলিতুম বাংকে লা ইলিতুম কালটিভেশন লা ঝুম কালটিভেশন লং সে ইলিতুম বাংকে ই বম লাপেন লা বাংকে হদাইতা ইলিতুম বাংকে পেনেং লাদাক বলতে মনেং হা লাদাক লাসন সি ইলিতুম বাংকে হানসু বাংকে ই বম লাসি হানসু তা নন বাংকে সাইন্টিফিক পেন ইলিতুম প্রোডাকশন চেপা অং জি পুলোতে লাল ইলিতুম আলং লে বাং তেরেক বই নাকি আলং লে আহাবার বাং হে সীতা মানে লা সিংহাসন আরেঞ্জ লাপু ইহিনাত লা হু কাজিরঙা দায়রাই ল ইহিনাত বাংকে লা খনবামন হু পু চুকি হলা সামিলাং সু লাং লকসু লাহাই লম বাংকে ইলিতুম হানসু মে সীতা আকে মে নাই লা সিংহাসন পাট হেল হানসু বাংকে
5: তে ই কলসো পর হোসি হানসো কাতিকি ল হানসো কাতিকি নেই পর বাংকে কে চেঙ্গে
4: কে চেঙ্গে ইলি তুম মার্স লাস্ট কালিতে ফার্স্ট উইক অফ

0: পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান ক্ষতিগ্ৰস্তসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱা বুলি সদৰি কৰিছে। তেওঁ বান ক্ষতিগ্ৰস্ত সকলো স্থানলৈ যাতে বান সাহায্য প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে সেনাবাহিনীৰ সহায় লোৱা বুলিও প্ৰকাশ কৰে। তদুপৰি বায়ুসেনাৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে। আজি গুৱাহাটীৰ আজাৰাৰ কাহিকুচিৰ গোলাপ বৰবৰা SIRDত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 62লৈ বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে।
1: বান পৰিস্থিতি অলপ উন্নত হৈছে আৰু এতিয়া বহুখিনি জাগাত আমি যাব পৰা হৈছোঁ। আজিও এয়াৰফৰ্চৰ পৰা এয়াৰলিফ্টিঙো চলি আছে। আমি আৰ্মিকো হাতত লৈছোঁ যাতে আমি যাব নোৱাৰা জাগালৈকে বান সাহায্য যাব পাৰে। আৰু মেডিকেল কেম্প, হেল্থ কেম্প, সাহায্য অভিযান এইবিলাকে যোৱা কালিৰে পৰা এটা গতি পাইছে আৰু আজিও ভাল কৰি চলিছে। মই ভাবোঁ যে আজিৰ দিনটো ভাল কৰি পাৰ হৈ গ'লে অহাকালিৰ পৰা আমি আৰু সুবিধা কৰিব পাৰিম। এতিয়ালৈকে মৃতকৰ সংখ্যা 62লৈকে বৃদ্ধি হৈছে।
0: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে শিৱসাগৰলৈ যোৱা নেতা দুজনে শিৱসাগৰৰ নাজিৰাকে ধৰি 16খন জিলাৰ ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে বানত ক্ষতিগ্ৰস্ত কৃষি, ঘৰ দুৱাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু আন্তঃগাঁথনিৰ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলিও নেতাদ্বয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বান পীড়িতসকলৰ পুনৰ্বাসনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি জনসাধাৰণকো সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
2: বেদনাদায়ক আৰু গোটেই পৰিস্থিতি অত্যন্ত গম্ভীৰ, কাৰণ লক্ষ লক্ষ লোকে এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহুকেইগৰাকী অকালতে মৃত্যুৰ সাৱটি ল'ব লগা হৈছে, বহুকেইগৰাকী সন্ধানহীন হৈ আছে। খেতিয়কৰ মাটি ভেটি, গৰু ম'হ, হাঁহ কুকুৰা, গাহৰি আৰু মীন পালনৰ পৰা আৰম্ভ কৰি এগ্ৰ' ইকনমিটো বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই পৰিস্থিতিত আমি সকলোৱে মানৱ ধৰ্ম পালন কৰিব লাগিব। মানৱীয় দৃষ্টিভংগীৰে এই বেদনাগ্ৰস্ত ক্ষতিগ্ৰস্ত ৰাইজক আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব আৰু অসম চৰকাৰেও নিষ্ঠাৰে আমনিৰ পৰাই উদ্ধাৰ আৰু সাহায্য অভিযানত আত্মনিয়োগ কৰি আহিছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু নগৰ আৰু পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিও সাহায্য আৰু উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰিছে।
0: শিৱসাগৰ জিলাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। ভালেমান ঠাইত পানী কমিছে যদিও কেতবোৰ অঞ্চলত বান পৰিস্থিতি জটিল হৈ আছে। জলসম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং, দিচাং আৰু দিখৌ নৈৰ জলস্তৰ কেতবোৰ অঞ্চলত বিপদসীমাৰ তললৈ নামিছে। যোৰহাট জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি বান সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্থাৰ প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈ সাহায্য সামগ্ৰী বিতৰণ কৰে। ইপিনে নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বান পৰিস্থিতি

0: আৰু কিছু আনুষংগিক চিন্তা এই বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক, প্ৰাক্তন ভূগোলবিদ পৰিৱেশকৰ্মী ডঃ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হাস্পিতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
1: বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ দিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জিলাত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ পাছত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক পুনৰ পাঠ্যপুথিৰ যোগান ধৰাৰ বাবে প্ৰস্তুতি চলাবলৈ নিগমক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় পাঠ্যপুথিৰ তালিকা অতি শীঘ্ৰেই দাখিল কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন যাতে ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ গ্ৰীষ্মবন্ধ খোলাৰ লগে লগে পাঠ্যপুথিসমূহ প্ৰেৰণ কৰা হ'ব বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। প্ৰতিকূল পৰিস্থিতিৰ মাজতো শৈক্ষিক প্ৰক্ৰিয়া অব্যাহত ৰখাটো অগ্ৰাধিকাৰৰ বিষয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যৰ 893গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় 1,181,13,00,000 টকাৰ ঋণৰ সুবিধা দিয়া হৈছে। আজি গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীৰ অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে। 2 কোটি টকালৈকে ঋণৰ ওপৰত 3% সুদ ৰেহাই, 90% পৰ্যন্ত বেংক ঋণ, ক্ৰেডিট গেৰাণ্টিৰ সুবিধাৰ লগতে গুদামঘৰ, শীতল ভঁৰাল, প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, ড্ৰোন, সৌৰশক্তি চালিত কৃষি পাম্প আদি আধুনিক কৃষি আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰিব। আজি কেইবাগৰাকী কৃষি উদ্যমীৰ হাতত ঋণৰ চেক প্ৰদান কৰা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে কৃষি আন্তঃগাঁথনি উন্নয়নেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। কৃষি চপোৱাৰ পাছত প্ৰয়োজন হোৱা কৃষি আন্তঃগাঁথনি নিৰ্মাণ, মূল্য সংযোজনক উৎসাহ প্ৰদান, কৃষি সামগ্ৰীৰ পৰিবহণ তথা যোগান ব্যৱস্থা সবলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান আৰু কৃষি ক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী, ষ্টাৰ্টআপ, বিনিয়োগকাৰী, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত কৃষিমন্ত্ৰী শ্ৰী হাজৰিকাই কয় যে বানত ক্ষতিগ্ৰস্ত কৃষকসকলক শীঘ্ৰেই কঠীয়া আৰু অন্যান্য কৃষি সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে নিজে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত কৃষকসকলৰ ক্ষয় ক্ষতিৰ বুজ ল'ব বুলিও উল্লেখ কৰে।
2: মাননীয় মুখ্যমন্ত্রী ডাঙরিয়া আমাক ইতিমধ্যে নির্দেশ দিছে। যোৱাকালিও মই আমাৰ বিষয়া কর্মচারী সকলৰ লগত মিটিং কৰিলো। যোৱাকালি ৰাতি মই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 2গৰাকী এগ্রিকালচাৰ ডিও তেওঁলোকৰ লগত আলোচনা কৰিছো। কাৰোবাক আমি কঠিয়া দিম আৰু কাৰোবাক আমি ডাইৰেক্ট ধান সিঁচিব পাৰে। যোনে কঠিয়া ল'ব তেওঁলোকক কঠিয়া দিবলৈকে চেষ্টা কৰিম। অহা 4-5 দিনৰ ভিতৰত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ আমাৰ কৃষি বিভাগে তাৰ লোকেল ব্যক্তিসকলৰ লগত লগ লাগি কঠিয়া পেলোৱাৰ ব্যৱস্থা কৰিব। ৰোৱা নহয় আৰু 15 দিনত বা 20 দিনত কঠিয়াখিনি হ'ব। আমাৰ ইমানটো দেখিছো যে ভাদ মাহৰ 15 তাৰিখলৈকে আমি কঠিয়া ৰুব পাৰোঁ। আজি হয়তো শাওন মাহৰ 5 বা 6 তাৰিখ, গতিকে আমাৰ হাতত এই সময়খিনি আছে। গতিকে যাক কঠিয়া লাগে কঠিয়া দিবলৈকে চেষ্টা কৰিম আৰু যাক কঠিয়া নালাগে ডাইৰেক্ট আমি ধান সিঁচিও ধান উৎপাদন কৰিব পাৰোঁ। গতিকে আমি 2টা প্ৰক্ৰিয়াই কৰিম। ইতিমধ্যে সাজু হৈছো। অহা 4 দিনৰ ভিতৰত মই নিজেও এই তিনিখন ডিষ্ট্ৰিক্টলৈ যাম। তাত গৈ নিজে থাকি গোটেই সমস্যাখিনিৰ সমাধান কৰিবলৈকে চেষ্টা কৰিম।
1: উত্তৰ পূব সীমান্ত ৰেলৱে তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত ৰখা হৈছে। এই ৰেলপথসমূহেৰে পুনৰ ৰেল চলাচল আৰম্ভ কৰাৰ বাবে ক্ষতিগ্ৰস্ত স্থানসমূহত বৃহৎ সংখ্যক কৰ্মী নিয়োগ আৰু অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি দিনেনিশাই কাম চলাই থকা হৈছে। শিমলুগুৰি লাকুৱাখণ্ড ৰেলপথৰ গাঁথনি শক্তিশালীকৰণৰ কাম অব্যাহত আছে আৰু সেই স্থানত ক্ষতিগ্ৰস্ত ৰেলপথ উন্নীত কৰাৰ বাবে বোল্ডাৰ আনলোডিঙৰ কাম চলি আছে বুলি ৰেল বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে। একেদৰে আমগুৰি চেলেংহাট খণ্ডৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বালিৰ বেগ, বাহনৰ পাইলিং আৰু ৰেল পাইলিং ব্যৱহাৰ কৰি ৰেলপথৰ ভেটি সুদৃঢ় কৰাৰ কাম দ্ৰুতগতিত অব্যাহত আছে। ইয়াৰ সমান্তৰালভাৱে বালিৰ বেগ, ৰেল আৰু বোল্ডাৰৰ পৰিবহণৰ কামো অব্যাহত আছে। সামগ্ৰিকভাৱে ৰেলপথৰ মেৰামতিৰ কাম ত্বৰান্বিত কৰিবলৈ সমগ্ৰ ক্ষতিগ্ৰস্ত অঞ্চলত 7 শতাধিক শ্ৰমিক নিয়োগ কৰা হৈছে আৰু কম সময়ৰ ভিতৰতেই পুনৰ উদ্ধাৰ কাৰ্য সম্পূৰ্ণ হ'ব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে উজনি অসমত আকস্মিক বান পৰিস্থিতিৰ ফলত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উজনি অসমলৈ চলাচল

0: কৰা ৰেল সেৱা ব্যাহত হৈছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিমলুগুৰি নামটিয়ালি আৰু শিমলুগুৰি চেলেংহাট অংশৰে ৰেলৰ চলাচল পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। একেদৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰিবলগীয়া কেইবাখনো দীৰ্ঘ দূৰত্বৰ ৰেল ৰঙিয়া ৰঙাপাৰা ডিব্ৰুগড় পথেৰে চলাচল কৰা হৈছে। কেইবাখনো ৰেলৰ যাত্ৰা ইতিমধ্যে বাতিল কৰা হৈছে। অৰুণিমা গোস্বামীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে চিজেপিৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত সংগঠনটোৱে দিল্লীৰ যন্তৰ মন্তৰত চলাই অহা আন্দোলন প্ৰত্যাহাৰ কৰিছে। আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে চিজেপিৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত আয়োজিত এখন যৌথ সংবাদমেলত মন্ত্ৰী নাড্ডাই আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ব আৰু নতুনকৈ কোনো এজাহাৰ দাখিল কৰা নহ'ব বুলি ঘোষণা কৰে। তদুপৰি নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত আত্মহনন কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালক প্ৰচলিত নিয়ম নীতি অনুসৰি সৰ্বাধিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলিও কয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁ নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতি বিবেচনা কৰাৰ উপৰি এই সময়ত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহক প্ৰতিহত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি কয়। উল্লেখযোগ্য যে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ উপৰি আন কেতবোৰ দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক সময় ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 3,500 বিঘা আয়তনৰ এই বিলখনৰ পানী ক্ৰমান্বয়ে শুকাই যোৱাৰ ফলত বিলখন সংকুচিত হৈ পৰাৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি ইয়াৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনক দিয়া নিৰ্দেশৰ পাছতে এনে পদক্ষেপ লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি বন সংমণ্ডল প্ৰাধিকাৰীৰ সৈতে বিলখন পৰিদৰ্শন কৰি জিনাৰী নৈৰ পৰা পানী সোমাব পৰাকৈ কালভাৰ্ট নিৰ্মাণৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰীক্ষণ টাৱাৰ স্থাপন, গছপুলি ৰোপণ আৰু মথাউৰি নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো প্লাষ্টিক মুক্ত এলেকা হিচাপে ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এইদৰে কয়।
1: গোৱালপাৰা জিলাত এটা সবতকৈ মহত্বপূৰ্ণ আৰু ডাঙৰ ৱাটাৰ বডি এইটো হ'ল উৰ্পদ বিল। উৰ্পদ বিলৰ চাৰিওফালে আমাৰ এছ চি কমিউনিটিখিনি বসবাস কৰে আৰু উৰ্পদ বিলত মাছ ধৰে, মাছ তেওঁলোকৰ জীৱিকাও মানে উপাৰ্জন কৰে। কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে দেখা গৈছে যে উৰ্পদ বিলৰ পানী সোমোৱা ৰাস্তাখিনি সকলোফালে বন্ধ কৰি ৰাখিছে, যাৰ কাৰণে দিনে দিনে উৰ্পদ বিলৰ পানীটো নাইকিয়া হৈ গৈছে আৰু মাছবোৰ নাইকিয়া হৈ গৈছে আৰু মানে সংকুচিত হৈ আছে। সেইকাৰণে মানে আমি দেখিলোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমি কথা পাতিলোঁ, চাৰ্কল অফিচাৰ আমি গোটেইখিনিবিলাক আমি ডিছকাছ কৰিলোঁ। দেখিলোঁ যে ইয়াতে 2-3টামান আমাৰ যি নদী আছে, এই নদীৰ মানে আউটলেটবিলাক আমি খুলি দিব লাগিব, চলে উৰ্পদ বিলত পানী সোমাব লাগিব। পানীখিনি যেতিয়া উৰ্পদ বিলত সোমায়, সেই সোমোৱাৰ ৰাস্তাটো এতিয়া বান এটা বনাই দিছে, বানৰ লগত ওপৰত পেভাৰ্চ ব্লক বনাইছে, ধুনীয়া হৈছে, ভাল কথা, হ'ব লাগে, সেইটো হ'ব লাগে। কিন্তু লগতে আমি উৰ্পদ বিলত পানী সোমোৱা ৰাস্তাটো আমি খোলা ৰাখিব লাগে।
2: ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 5টা উইকেট হেৰুৱাই 119 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে বাতৰি যুগুতৰ পৰলৈ 6 অভাৰত 3টা উইকেট হেৰুৱাই 48 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ সাম্প্ৰতিক বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত। ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগানৰ বাবে শিক্ষামন্ত্ৰীৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। আৰু হাৰাৰে ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।